0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ 100-দিনীয়া কাৰ্যসূচী প্ৰস্তুত, চাহ শ্ৰমিক পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ প্ৰদানৰ সিদ্ধান্ত, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিৎ সিঙৰ বিভিন্ন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে ভাৰ্চুৱেল বৈঠক, প্ৰথমজন অসমীয়া শিল্পী হিচাপে আমেৰিকাৰ ৱাৰ্নাৰ্ছ চেপেল মিউজিকৰ সৈতে অনুৰাগ শইকীয়া চুক্তিবদ্ধ, বিশ্বৰ শীৰ্ষ ছগৰাকী AI বিজ্ঞানীৰ তালিকাত অসমৰ ডঃ ৰঞ্জন আদিত্য কৃষ্ণৰ নাম অন্তৰ্ভুক্ত, ৰাজ্যৰ বিভিন্ন অংশত যুদ্ধকালীন পৰিস্থিতিত আত্মৰক্ষাৰ বাবে অনুশীলন সম্পন্ন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট টাইটান্ছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 29 ৰাণত জয়লাভ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিভাগীয় আমোলা বিষয়াসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ অনাগত সময়ৰ বাবে 100-দিনীয়া কাৰ্যসূচী প্ৰস্তুত কৰে। বৈঠকত চাহ বাগিচাৰ যিসকল শ্ৰমিকে ভূমিপট্টা লাভ কৰিছে তেনে শ্ৰমিক পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান নিশ্চিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। বৈঠকত মূলতঃ 100-দিনীয়া কৰ্ম পৰিকল্পনা ৰূপায়ণ, খালী পদ পূৰণৰ প্ৰক্ৰিয়াত ত্বৰান্বিত কৰা, সেৱা প্ৰদান ব্যৱস্থা সুদৃঢ় কৰা বিষয়সমূহে স্থান লাভ কৰে। বৈঠকৰ অন্তত মন্ত্ৰী বৰাই সাংবাদিকৰ আগত কয় যে 100-দিনীয়া কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টা, বিশেষকৈ চাহ বাগিচা অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ বাবে একোটাকৈ গৃহ নিশ্চিত কৰা হ'ব। আত্মসহায়ক গোটসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মৌ পালনৰ সুবিধা প্ৰদানক লৈও বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
1: আমি 100-দিনীয়া এক পৰিকল্পনা 100 ডেইজৰ কাৰণে প্ৰগ্ৰেম আমি ঠিক কৰি লৈছো। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটো অনুভৱ কৰো যে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিভাগ। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বহুতখিনি ইয়াত নতুন নতুন ধ্যান ধাৰণা সন্নিৱিষ্ট কৰি গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰিছে। ধন অপৰ্যাপ্ত আছে, ইয়াত ধনৰ অভাৱ নাই। পূৰ্বতে MG NREGA আছিল, এতিয়া MG NREGAৰ বদলি সুকীয়া হৈছে G Ramji, গতিকে তাতো আমি যথেষ্টখিনি সেই আঁচনিৰ জৰিয়তেও আমি কাম আমি কৰিবলৈ সক্ষম হ'ম। মই সকলোকে কৈছোঁ যে আন্তৰিকতা, নিষ্ঠা আৰু দায়বদ্ধতাৰে বহনক্ষম সামূহিক গ্ৰাম্য উন্নয়নৰ লক্ষ্য সাধনৰ বাবে আমি সকলোৱে কাম কৰিব লাগে।
0: ইপিনে 16 বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰাক্ষণত কালি মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হয়। শ্ৰীবৰাই 21 মে'ৰ পৰা হ'বলগীয়া এই অধিৱেশনত সংসদীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিব। অসমত বিগত 5 বছৰত আৰক্ষী সেৱাৰ যথেষ্ট উন্নয়ন হোৱাৰ লগতে অপৰাধৰ সংখ্যা হ্ৰাস পাইছে আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত হৈছে। বিবাদ নিষ্পত্তি দ্ৰুত হোৱাৰ লগতে অভিযোগনামা দাখিলৰ হাৰ বৃদ্ধি হোৱাটোৱে আৰক্ষীৰ কৰ্ম নিপুণতাকে প্ৰতিপন্ন কৰিছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিৎ সিঙে কালি বিভিন্ন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্য শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে অনুষ্ঠিত ভাৰ্চুৱেল বৈঠকৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আৰক্ষীয়ে অপৰাধী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে। ৰাজ্যখনত অপৰাধৰ হাৰ 2021 চনৰ 349.9ৰ পৰা সম্প্ৰতি 100.2% হ্ৰাস পাইছে। একেদৰে বিচাৰাধীন গোচৰৰ সংখ্যা 2021 চনৰ 1,33,982ৰ পৰা সম্প্ৰতি 10,902লৈ হ্ৰাস পাইছে। প্ৰতিমাহে গোচৰ পঞ্জীয়নৰ সংখ্যাও 2021 চনৰ 11,103তকৈ সম্প্ৰতি 3,065লৈ হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে অভিযোগনামা দাখিলৰ হাৰ 2021 চনৰ 39.40ৰ পৰা সম্প্ৰতি 86.04% বৃদ্ধি পাইছে। এই পৰিৱৰ্তিত পৰিসংখ্যাই আৰক্ষী ব্যৱস্থাৰ উন্নয়ন আৰু তদন্ত প্ৰক্ৰিয়া উন্নত তথা প্ৰযুক্তি নিৰ্ভৰ হোৱাটোকে প্ৰতীয়মান কৰে বুলি শ্ৰীসিঙে কয়। প্ৰথমবাৰৰ বাবে কালি অনুষ্ঠিত এই ভাৰ্চুৱেল আৰক্ষী সন্মিলনত বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত শান্তি

0: শৃংখলা অটুট ৰখাৰ বাবে নিৰন্তৰ সেৱা আগবঢ়োৱা আৰক্ষীৰ লোকসকলক ধন্যবাদ জ্ঞাপন কৰা হয়। তদুপৰি অনাগত সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ আৰক্ষী সকলো সময়তে সাজু থকাৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰা হয়। সংগীত সাধনাৰে বলিউডত সুকীয়া পৰিচয় গঢ়িবলৈ সমৰ্থ হোৱা অনুৰাগ শইকীয়াই প্ৰথমজন অসমীয়া শিল্পী হিচাপে উত্তৰ আমেৰিকাৰ বিশ্ববিখ্যাত প্ৰতিষ্ঠান ৱাৰ্নাৰ চেপেল মিউজিকৰ সৈতে চুক্তিবদ্ধ হৈ ইতিহাস ৰচনা কৰিছে। ডব্লিউ চি এম নামেৰে জনপ্ৰিয় আমেৰিকাৰ মিউজিক পাব্লিছিং সংস্থাটোৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পাছত অনুৰাগ শইকীয়াৰ সংগীতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা বিশ্বজুৰি প্ৰসাৰ লাভ কৰিব। ইপিনে বিশ্বৰ শীৰ্ষৰ ছগৰাকী কৃত্ৰিম বুদ্ধিমত্তাৰ বিজ্ঞানীৰ তালিকাত অসমৰ ডঃ ৰঞ্জন আদিত্য কৃষ্ণৰ নাম অন্তৰ্ভুক্ত হৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াস্থিত সংবাদ সংস্থা এ আই ৱায়াৰে ডঃ কৃষ্ণলৈ পিপুলছ টু ৱাচ 2026 সন্মান আগবঢ়াইছে। ডঃ কৃষ্ণ হৈছে এই সন্মান লাভ কৰা অসমৰ প্ৰথমগৰাকী বিজ্ঞানী। গুৱাহাটীৰ খাৰঘুলিৰ আদিত্য কৃষ্ণ আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ এলেন স্কুল অব কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। তেওঁ মাইক্ৰছফ্টৰ ছুপাৰ ইণ্টেলিজেন্স দলৰ সৈতেও জড়িত হৈ আছে। অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান 2025 কালি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত প্ৰদান কৰা হয়। ধেমাজিৰ বিশিষ্ট গৱেষক পণ্ডিত লেখক চিত্ৰকৰ ডঃ পুষ্প গগৈ, ডিব্ৰুগড়ৰ বিশিষ্ট চাহ খেতিয়ক তথা সাহিত্যিক দেৱী প্ৰসাদ বাগৰদিয়া, গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা, নগাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিশিষ্ট লেখক গৱেষক সমালোচক আৰু সাংবাদিক উপেন্দ্ৰ বৰকটকী আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিশিষ্ট লেখক আৰু গৱেষক নোমল মাহাত্তাক এই সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে কয় যে শব্দৰ জগতখনত বিভিন্ন শব্দৰ মাজৰ পৰা বাছনি কৰি এটা বাক্য প্ৰকাশ কৰিলেহে প্ৰবন্ধ বা কবিতাই পূৰ্ণতা লাভ কৰিবলৈ সমৰ্থ হয়। অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভৱেন্দ্ৰনাথ ডেকাৰ লগতে অসম সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। এই বঁটা প্ৰদান সন্দৰ্ভত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এইদৰে কয়।
1: এটা সাংবিধানিক কাম, সংবিধানত উল্লেখ থকা অনুসৰি এই বঁটা প্ৰদান, এই সন্মান প্ৰদান অনুষ্ঠানটো প্ৰত্যেক বছৰেই পাঁচজনকৈ কৰা হয়। 2025-26 বৰ্ষৰ এইটো প্ৰথমটো, আকৌ 26-27 দ্বিতীয়টো হ'ব। আমি পাঁচজন বিশিষ্ট সাহিত্যিকক, জ্যেষ্ঠ কনিষ্ঠ আছে, তিনিজন জ্যেষ্ঠ আৰু দুজন কনিষ্ঠ, তেওঁলোকক আমি এইবাৰ নিৰ্বাচন কৰিছোঁ। অসম সাহিত্য সভাৰ সভাপতি মহোদয়ে নিৰ্বাচিত কৰিছে আৰু কৰ্ণধাৰ সমিতিত তেখেতসকলৰ তালিকা অনুমোদন কৰিছে, তেওঁলোকক সন্মান প্ৰদানৰ ব্যৱস্থা কৰিছে। অসম মুলুকত অসমীয়া সাহিত্য সাধনাৰ যোগেদি যিসকল পাঠকক, লেখকসকলে উপকৃত কৰিবলৈ যত্ন কৰিছে, সেই লেখকসকলক উৎসাহিত কৰিবৰ নিমিত্তেই অসম সাহিত্য সভাৰ সভাপতিৰ এয়া বিশেষ সন্মান।
0: কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰীক্ষণ CBSEয়ে ভাষা নীতিৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা ঘোষণা কৰিছে। এই অনুসৰি 1 জুলাইৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে 2026-27 শিক্ষাবৰ্ষত তিনিটা ভাষা অধ্যয়ন কৰিব লাগিব। CBSEৰ অধীনৰ সকলো বিদ্যালয়তে এই নীতি বলবৎ হ'ব। অৱশ্যে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত তৃতীয় ভাষাটোৰ বাবে কোনোধৰণৰ পৰীক্ষা অনুষ্ঠিত নহয়। ইয়াৰ পূৰ্বে CBSEয়ে ষষ্ঠ শ্ৰেণীৰ পৰা তিনিটা ভাষা শিক্ষাৰ সিদ্ধান্তৰ কথা সদৰি কৰিছিল। ৰাজ্যৰ বিভিন্ন অংশত কালি বিমান আক্ৰমণৰ সময়ত বা যুদ্ধকালীন পৰিস্থিতিত নিজক ৰক্ষা কৰাৰ বাবে ল'বলগীয়া সাৱধানতাৰ অনুশীলন অনুষ্ঠিত হয়। শিৱসাগৰত জিলা প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত কালি বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত অনুশীলন সফলতাৰে সম্পন্ন হয়। শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰ আৰু হাইষ্ট্ৰীট মলত অনুষ্ঠিত এই অনুশীলনত আক্ৰমণৰ সময়ত ছাইৰেনৰ জৰিয়তে বিপদৰ সংকেত প্ৰদান, নিষ্প্ৰদীপ, উদ্ধাৰ কাৰ্য, চিকিৎসা সেৱা আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তাৎক্ষণিক পদক্ষেপ গ্ৰহণৰ আখৰা প্ৰদৰ্শন কৰা হয়। তিনিচুকীয়াতো কালি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি যুদ্ধকালীন সুৰক্ষাৰ অনুশীলন কৰা হয়। তিনিচুকীয়াৰ পুলিচ ৰিজাৰ্ভত দিনৰ 2:30 বজাত অনুষ্ঠিত এই অনুশীলনত যুদ্ধৰ সময়ত আকাশ মাৰ্গেৰে হ'ব পৰা আক্ৰমণৰ বাবে ল'বলগীয়া সাৱধানতা তথা সুৰক্ষামূলক ব্যৱস্থা সম্পৰ্কে জনসাধাৰণক সজাগ কৰা হয়। কাৰ্বি আংলঙৰ ডিফু মাঞ্জাপথৰ 7 মাইলস্থিত ডন বস্কো মহাবিদ্যালয়ত আয়োজিত এই অনুশীলনত জনসাধাৰণক যুদ্ধকালীন পৰিস্থিতিত ল'বলগীয়া সতৰ্কতাৰ বিষয়ে অৱগত কৰোৱা হয়। ডিব্ৰুগড় জিলাত প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত কল ৰোড এলেকাত এনে অনুশীলনৰ আয়োজন কৰা হয়। সন্ধিয়া 6:30 বজাৰ পৰা 7:30 বজালৈ অনুষ্ঠিত অনুশীলনৰ জৰিয়তে চৰকাৰী বিভাগসমূহৰ কাৰ্যদক্ষতাৰ পৰীক্ষা আৰু জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰা হয়। ধুবুৰীত অসামৰিক প্ৰতিৰক্ষা, অগ্নি আৰু জৰুৰীকালীন সেৱাৰ সহযোগত কালি এনে অনুশীলন চলোৱা হয়। জৰুৰীকালীন ছাইৰেনৰ শব্দৰে অনুশীলন আৰম্ভ হয় আৰু পাছত অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে বিমান আক্ৰমণৰ ফলত লগা জুই নিয়ন্ত্ৰণৰ অনুশীলন কৰে। বিশিষ্ট সাংবাদিক, সম্পাদক, লেখক, মানৱ অধিকাৰ কৰ্মী আৰু ৰাজ্যত মানৱ অধিকাৰ সংগ্ৰামৰ এগৰাকী আগশাৰীৰ নেতা পৰাগ কুমাৰ দাসৰ আজি স্মৃতি দিৱস। প্ৰয়াত সাংবাদিকগৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে গঠন কৰা পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই বিশিষ্ট সাংবাদিক তথা চিন্তাবিদ হাইদৰ হুছেইনক এইবেলি পৰাগ কুমাৰ দাস সাংবাদিকতাৰ বঁটা প্ৰদান কৰিব। ৰাজ্যৰ সংবাদ জগতৰ লগতে জাতীয় জীৱনলৈ আগবঢ়োৱা অতুলনীয় অৱদান আৰু বিগত পাঁচটা দশক ধৰি অব্যাহত ৰখা নিৰৱচ্ছিন্ন বৌদ্ধিক সাধনাৰ স্বীকৃতিস্বৰূপে হাইদৰ হুছেইনক এই বঁটাৰ বাবে বাছনি কৰা হৈছে। প্ৰয়াত পৰাগ কুমাৰ দাসৰ দৰে হাইদৰ হুছেইনেও ৰাজ্যৰ থলুৱা লোকৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত বলিষ্ঠভাৱে মাত মাতি আহিছে। সংবাদ জগতৰ মহিৰুখ সদৃশ হাইদৰ হুছেইনক আজি গুৱাহাটী প্ৰেছ ক্লাবত হবলগীয়া এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত কল্পকাৰ দেৱব্ৰত দাস আৰু লেখক চিন্তাবিদ লক্ষ্মীনাথ তামুলী বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ কথা। মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়েও আজি প্ৰয়াত সাংবাদিকগৰাকীৰ স্মৃতিত খন্তেক পাছতে মহানগৰৰ ৰাজগড়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। সমিতিয়ে চানমাৰীৰ পেঞ্চন ভৱনত পৰাগ স্মৰণ সভা শীৰ্ষক এটা বক্তৃতানুষ্ঠানৰো আয়োজন কৰিছে। এই অনুষ্ঠানত ৰাজনৈতিক বিশ্লেষক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতী মুখ্য বক্তা হিচাপে আৰু বিশিষ্ট মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ নিৰ্দিষ্ট বক্তা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা লগতে গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডঃ বৰষাৰাণী বৈশ্য বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ অসমৰ উদ্যোগত ধেমাজিৰ মাছখোৱাৰ বিশিষ্ট নাগৰিক আৰু বৰপাক জীয়ামৰীয়া গাঁওবাসীৰ সহযোগত আজি বীৰ শ্বহীদ পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকীৰ আয়োজন কৰা হৈছে। এই অনুসৰি পুৱাৰে পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত দিনৰ 11:30 বজাত এখন স্মৃতিচাৰণ সভা আৰু আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। সত্যনিষ্ঠ সাংবাদিকতাৰ সংকট তথা প্ৰত্যাহ্বান শীৰ্ষক এই আলোচনাত কেইবাগৰাকী বিশিষ্ট ব্যক্তি সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব বুলি মঞ্চৰ সভাপতি আৰু সম্পাদকে জানিবলৈ দিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে গুজৰাট টাইটানছক 29 ৰাণত পৰাস্ত কৰি প্লে অফ পৰ্যায়ত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিছে। গুজৰাট টাইটানছে 248 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 218 ৰাণ কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। হিমাচল প্ৰদেশত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত পঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত দিল্লী কেপিটেল ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে 3টা ভাষা পঢ়াটো হ'ব বাধ্যতামূলক। মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ। বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। নীটৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত NTAৰ বিশেষজ্ঞ আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইবোৰ দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ স্থান অধিকাৰ কৰিছে। ৰাজ্যৰ ডিজিটেল আৰু কৃত্ৰিম বুদ্ধিমত্তা খণ্ডত নতুন মাত্ৰা যোগ কৰি গুৱাহাটীৰ স্লাই স্মল ফাইনেন্স বেংকৰ প্ৰথমটো AI চালিত শাৰীৰিক আৰু ডিজিটেল সংমিশ্ৰণ শাখা মুকলি কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এই বাতৰি দ্য চেণ্টিনেল কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। ৰাজ্যৰ যুৱ প্ৰজন্মকে ধৰি বহু লোক অনলাইন যোৱাৰ কবলত পৰি সৰ্বশ্ৰান্ত হৈছে। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। গ্ৰীষ্মৰ সময়ছোৱাত ৰাজ্যত বিদ্যুতৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই বাতৰি দ্য আছাম ট্ৰিবিউন কাকতৰ। বিৰোধী দলপতিৰ মৰ্যাদা কংগ্ৰেছে লাভ কৰিলেও দলপতিৰ নাম এই পৰ্যন্ত চূড়ান্ত হোৱা নাই। আমাৰ অসম কাকতে এই বাতৰি প্ৰকাশ কৰিছে। জুনৰ প্ৰথম সপ্তাহত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। দৈনিক জনমভূমি কাকতে এই বিষয়ে সবিস্তাৰে বাতৰি প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে UCC সম্বন্ধীয় এটা বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতত মানাহত গড়ৰ সন্ত্ৰাস সন্দৰ্ভত এটা বাতৰি প্ৰকাশ পাইছে। নিয়মীয়া বাৰ্তা কাকতে মধ্যপ্ৰাচ্যৰ ভূ ৰাজনৈতিক সংঘাতৰ ফলত দেশে দেশে ইন্ধনৰ নাটনি হোৱাৰ বাতৰি এটা প্ৰকাশ কৰিছে। মূল্যবৃদ্ধিৰ সমস্যাই ৰাজ্যৰ জনতাক জুৰুলা কৰিছে। নিয়ন্ত্ৰণহীন বজাৰ ব্যৱস্থা সন্দৰ্ভত দৈনিক অগ্ৰদূত কাকতে বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: কলিয়াবৰৰ দেউৰী চিলাবন্ধা নিবাসী বিশিষ্ট শিক্ষাবিদ তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত নাট্যকাৰ তীৰ্থদেৱ শৰ্মাৰ যোৱা নিশা নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 93 বছৰ। প্ৰয়াত শৰ্মাই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাবে ঘৰ জোৱাই, মেজিৰ জুই, শিল আৰু শিখা, জোৱাই নে জয়, মৃগতৃষ্ণা আদি ভালেকেইখন নাটক আৰু চুটিগল্পৰ সংকলন হাতসৰি ৰচনা কৰিছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঠেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এশদিনীয়া কাৰ্যসূচী প্ৰস্তুত, চাহ শ্ৰমিক পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ প্ৰদানৰ সিদ্ধান্ত, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত

সিঙৰ বিভিন্ন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে ভাৰ্চুৱেল বৈঠক। প্ৰথমজন অসমীয়া শিল্পী হিচাপে আমেৰিকাৰ ৱাৰ্নাৰ চেপেল মিউজিকৰ সৈতে অনুৰাগ শইকীয়া চুক্তিবদ্ধ। বিশ্বৰ শীৰ্ষ ছগৰাকী AI বিজ্ঞানীৰ তালিকাত অসমৰ ডঃ ৰঞ্জন আদিত্য কৃষ্ণৰ নাম অন্তৰ্ভুক্ত। ৰাজ্যৰ বিভিন্ন অংশত যুদ্ধকালীন পৰিস্থিতিত আত্মৰক্ষাৰ বাবে অনুশীলন সম্পন্ন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট টাইটানছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 29 ৰানত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। দিনৰ 11 বজাত পৰৱৰ্তী মুখ্য বাতৰি শুনিবলৈ পাব।

0: ਮੈਨੂੰ ਮਿਲਣੇ ਸ਼ੁਰੂ ਹੋਏ ਜੀ ਵੀਕਲੀ।
1: পূৰ্বাভাস আৰু বানৰ ফলত হোৱা ক্ষতি হ্ৰাস কৰাৰ পৰিকল্পনাৰে নেডাৰলেণ্ডছৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। অহা 21 মে'ৰ পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰাগ কুমাৰ দাসৰ সোঁৱৰণত শ্বহীদ দিৱস পালন। নগাঁও জিলাৰ জুমুৰপুৰ গাঁও পঞ্চায়তৰ দীনদয়াল উপাধ্যায় পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত পুৰস্কাৰ লাভ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ পঞ্জাৱ কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ইভা মহন্ত। এতিয়া শুনক বিতং বাতৰি। অসমৰ নদীৰ গতিপথ অধ্যয়ন, বানৰ পূৰ্বাভাস আৰু বানৰ ফলত প্ৰতি বছৰে ৰাজ্যখনত হোৱা ক্ষতি হ্ৰাস কৰাৰ পৰিকল্পনাৰে নেডাৰলেণ্ডছৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেডাৰলেণ্ডছ ভ্ৰমণৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ দ্বাৰা ভাৰতৰ জল ব্যৱস্থাপনা অধিক শক্তিশালী কৰাৰ বাবে চলাই থকা প্ৰচেষ্টাৰ ফলত অসমো বহুলভাৱে লাভৱান হ'ব। কৃষিৰ ক্ষেত্ৰত পানীৰ উচিত ব্যৱহাৰ, বান নিয়ন্ত্ৰণ, আগতীয়া সতৰ্কতাবাণী প্ৰদান আৰু আভ্যন্তৰীণ জলপথ উন্নয়নৰ ক্ষেত্ৰত এই সহযোগিতাই নতুন দিশ উন্মোচন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে নেডাৰলেণ্ডছে জলসম্পদ ব্যৱস্থাপনা, বান নিয়ন্ত্ৰণ আদিৰ ক্ষেত্ৰত বিশ্বত নিদৰ্শনৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰযুক্তিৰ সুবিধা আৰু অভিজ্ঞতা অসমৰ দৰে বানপ্ৰৱণ আৰু নদীমাতৃক ৰাজ্যৰ বাবে উপযোগী বুলিও মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডছ ভ্ৰমণৰ সময়ত কৌশলগত জল সহযোগিতা আৰু অংশীদাৰিত্ব শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এডভান্টেজ অসম শীৰ্ষক বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয় সংস্কৰণত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ অধীনৰ প্ৰকল্পসমূহৰ 60% ৰূপায়ণৰ উন্নত পৰ্যায়ত আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। অসমে লাভ কৰা 5,00,000 কোটিৰো অধিক টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতিৰ ভিতৰত 3,00,000 কোটি টকাৰো অধিক শিতানত প্ৰকল্পসমূহ ৰূপায়ণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। এই প্ৰকল্পসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী হলে অসমৰ বাবে যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। অহা 21 মে'ৰ পৰা 4-দিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। অসম বিধানসভা সচিবালয়ে ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অধিৱেশনৰ প্ৰথম দিনা পুৱা 9:30 বজাৰ পৰা নৱনিৰ্বাচিত বিধায়কসকলৰ শপত গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। বিধানসভাৰ অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক সদনৰ মজিয়াত পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। 16 বিধানসভালৈ নিৰ্বাচিত 126 গৰাকী জনপ্ৰতিনিধিৰ ভিতৰত 47 গৰাকীয়ে হৈছে নতুন বিধায়ক। নতুন জনপ্ৰতিনিধিসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে বিধানসভা সচিবালয়ে নৱনিৰ্বাচিত প্ৰতিনিধিসকলক পৰিচয় পত্ৰ সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানে পূৰ্বৰ অভিলেখ ভংগ কৰি 2025-26 পৰ্যটন বৰ্ষৰ 7 মাহত 1,50,00,000 টকা ৰাজহ সংগ্ৰহ কৰিছে। উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি চলিত পৰ্যটন বৰ্ষত উদ্যানখনলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে। বৰ্তমানলৈকে উদ্যানখনলৈ 81,000 দেশী পৰ্যটক আৰু 1,600 গৰাকী বিদেশী পৰ্যটকৰ আগমন হৈছে। অহা 25 জুনলৈকে পৰ্যটকৰ বাবে উদ্যানখন খোলা থাকিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
2: 2025-26 বৰ্ষত এতিয়ালৈকে আমাৰ 1,50,00,000 টকা এতিয়ালৈকে ৰেভিনিউ আমি পাইছোঁ। ক'ব গ'লে ভালেখিনি পৰ্যটক, যোৱা বছৰকৈ এইবাৰ ভালেখিনি পৰ্যটক বাঢ়িছে। এই বছৰ টোটেল পৰ্যটকৰ সংখ্যা হ'ল 61,000ৰ ওপৰতে হ'ব আৰু বিদেশী পৰ্যটক ক'ব লাগিলে 1,600ৰ ওপৰত এতিয়ালৈকে আহিছে আৰু এতিয়াও টুৰিষ্ট আহি আছে। আজি ঠিক আৰু আমাৰ হাতৰ সময় আছে, 1.5 মাহ সময় আছে। জুন মাহৰ 25 তাৰিখলৈকে আমাৰ পাৰ্ক খোলা থাকিব। অলৰেডি এখন আমাৰ ইয়াৰ ডাইৰেক্টৰ চাৰ এটা অৰ্ডাৰ এটা ওলাইছে 2026 চনৰ 25 জুনলৈকে আমাৰ এই মানাহ ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ খোলা থাকিব।
1: অসমত অপৰাধী কাৰ্যকলাপৰ হাৰ 2021 চনৰ 349.9ৰ পৰা সম্প্ৰতি 100.2লৈ হ্ৰাস পাইছে। একেদৰে বিচাৰাধীন গোচৰৰ সংখ্যা 2021 চনৰ 1,33,982ৰ পৰা সম্প্ৰতি 10,902লৈ হ্ৰাস পাইছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে প্ৰতিমাহে গোচৰ পঞ্জীয়নৰ সংখ্যাও 2021 চনৰ 11,103তকৈ সম্প্ৰতি 3,065লৈ হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে অভিযোগনামা দাখিলৰ হাৰ 2021 চনৰ 39.40ৰ পৰা সম্প্ৰতি 86.04% বৃদ্ধি পাইছে। এই পৰিৱৰ্তিত পৰিসংখ্যাই আৰক্ষী ব্যৱস্থাৰ উন্নয়ন আৰু তদন্ত প্ৰক্ৰিয়া উন্নত তথা প্ৰযুক্তি নিৰ্ভৰ হোৱাটোকে প্ৰতীয়মান কৰে বুলি শ্ৰীসিঙে কয়। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEয়ে

0: শিক্ষানীতিৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা ঘোষণা কৰিছে। এই অনুসৰি 1 জুলাইৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে 2026-27 শিক্ষাবৰ্ষত 3টা ভাষা অধ্যয়ন কৰিব লাগিব। CBSEৰ অধীনৰ সকলো বিদ্যালয়তে এই নীতি বলবৎ হ'ব। অৱশ্যে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত তৃতীয় ভাষাটোৰ বাবে কোনোধৰণৰ পৰীক্ষা অনুষ্ঠিত নহয়। ইয়াৰ পূৰ্বে CBSEয়ে ষষ্ঠ শ্ৰেণীৰ পৰা 3টা ভাষা শিক্ষাৰ সিদ্ধান্তৰ কথা সদৰি কৰিছিল। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ইভা মহন্তৰ পৰা।
1: প্ৰবীণ সাংবাদিক সম্পাদক লেখক হায়দৰ হুছেইনক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। পৰাগ কুমাৰ দাস চতুৰ্থ মঞ্চৰ উদ্যোগত গুৱাহাটীৰ প্ৰেছ ক্লাবত আয়োজিত এটা অনুষ্ঠানত সাংবাদিকগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত এখন শৰাই, চেলেং চাদৰ, ফুলৰ থোপা আৰু মানপত্ৰৰ লগতে নগদ 25,000 টকা আগবঢ়োৱা হৈছে। বঁটা গ্ৰহণ কৰি সাংবাদিকগৰাকীয়ে নগদ ধনখিনি গুৱাহাটী প্ৰেছ ক্লাবক অৰ্পণ কৰে। শ্ৰীহুছেইনে অসমৰ সংবাদ জগতলৈ পৰাগ কুমাৰ দাসৰ অনবদ্য অৱদানৰ কথা সোঁৱৰে।
2: যে পৰাগ দাসৰ দৰে দুই দুইজন মানুহে যদি অসমত জীয়াই থাকিলহেঁতেন সংকটকালীন অসমত, তেতিয়াহ'লে অসমৰ চেহেৰাটো বেলেগ হ'লহেঁতেন। এই ক্ষমতাত যিসকল বলীয়া সেইসকল মানুহে বুজি পায় যে ইয়াৰ ক্ষমতাৰ কি যাদুকৰী শক্তি আছে। পৰাগ দাসৰো গোটেই কথাটো আছিলে পৰাগ দাসৰ প্ৰতিভাৰ যি ধৰণে প্ৰস্ফুটিত হ'বলৈ আৰম্ভ কৰিছিল আৰু পৰাগ দাসে যিটো মেচিউৰিটি লাভ কৰিছে। পৰাগ দাসৰ এই সামাজিক যুৱতন্ত্ৰৰ প্ৰতি আমাৰ আতংকিত হৈছে যে পৰাগ দাসৰ শক্তি যদি এটা গণতান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত হয় তেতিয়াহ'লে তাৰ ফল সৰ্বসাধাৰণে ভোগ কৰিব আৰু চৰকাৰ পন্থীৰ আপোনাৰ বাধাগ্ৰস্ত হ'ব, প্ৰজাঘৰ বাধাগ্ৰস্ত হ'ব। গতিকে মই ভাবোঁ হত্যাত্মিক শক্তি জড়িত থাকিবও পাৰে। যিসকল সদা হয় লোকে মোৰ প্ৰতি ইয়াত আজি মৰম দেখুৱালে তেখেতসকল, গতিকে অসুস্থ কাহেৰেও মই উপস্থিত থাকিছোঁ।
1: অনুষ্ঠানত বিশিষ্ট গল্পকাৰ দেৱব্ৰত দাস, লেখক লক্ষ্মীনাথ তামুলী, সাংবাদিক প্ৰশান্ত ৰাজগুৰু, গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি আৰু সাধাৰণ সম্পাদককে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি অনুষ্ঠানতে কৰ্তব্যৰত অৱস্থাত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা সাংবাদিকসকলৰ ফটো গুৱাহাটী প্ৰেছ ক্লাবত সংৰক্ষণ কৰি ৰখাৰ সিদ্ধান্ত লোৱা হয়। প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক অমৰিন্দ্ৰ ডেকাই বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা সাংবাদিকসকলৰ ফটোসহ বিষয় বিৱৰণ 31 মেৰ ভিতৰত গুৱাহাটী প্ৰেছ ক্লাবলৈ প্ৰেৰণ কৰিবলৈ সাংবাদিক সংগঠন তথা পৰিয়ালৰ লোকসকলক আহ্বান জনায়। উল্লেখযোগ্য যে আপোচবিহীন সাংবাদিক, মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ 31 সংখ্যক মৃত্যু দিৱসত আজি ৰাজ্যজুৰি স্মৰণ কৰা হয়। প্ৰতি বছৰৰ দৰে এইবাৰো মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে পৰাগ কুমাৰ দাসৰ মৃত্যুৰ দিনটোক শ্বহীদ দিৱস হিচাপে পালন কৰে। পুৱাৰ ভাগত গুৱাহাটীৰ ৰাজগড়ত থকা শ্বহীদ বেদীত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত হয়। লখিমপুৰ জিলাৰ চাউলধোৱা, ঠেকৰাগুৰি, ৰাজহুৱা প্ৰেক্ষাগৃহত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ আঞ্চলিক সমিতিৰ উদ্যোগত শ্বহীদ দিৱস তথা পৰাগ স্মৰণ সভা অনুষ্ঠিত হয়। অনুষ্ঠানত বৰ্তমান সময়ত সাংবাদিকৰ মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত পালন কৰিবলগীয়া দায়িত্ব সন্দৰ্ভত আলোচনা কৰা হয়। এই অনুষ্ঠানতে স্থানীয় সাংবাদিকসকলক সম্বৰ্ধনা জনোৱাৰ উপৰিও অঞ্চলটোৰ কৃতী ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন পত্ৰ প্ৰদান কৰা হয়। ধেমাজি জিলাৰ মাছখোৱাত নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ উদ্যোগত পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকী উদযাপন কৰা হয়। অনুষ্ঠানত সত্যনিষ্ঠ সাংবাদিকতাৰ সংকট শীৰ্ষক আলোচনা চক্ৰত মানৱ অধিকাৰ কৰ্মী গণেশ গোস্বামী, সাংবাদিক ৰয়েল পেগু, পৰিৱেশ কৰ্মী তুষেশ্বৰ মিৰি আগৰৱালকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জুমুৰমুৰ গাঁও পঞ্চায়তে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ অধীনত দীনদয়াল উপাধ্যায় পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত পুৰস্কাৰ লাভ কৰিছে। 3 জুনত পঞ্চায়তীৰাজ মন্ত্ৰালয়ে নতুন দিল্লীত আয়োজন কৰা অনুষ্ঠানত এই পুৰস্কাৰ প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে 1245টা পৰিয়ালে বসবাস কৰা এই পঞ্চায়তৰ জনসংখ্যা 6,032। পঞ্চায়তৰ সভানেত্ৰী উমুমা চাকিনৰ নেতৃত্বত পঞ্চায়তখনে কেতবোৰ লেখত ল'বলগীয়া কাৰ্যসূচী গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ শিতানত দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে জ্যেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰিজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। কৰ্ণাটকে সৰ্বাধিক 6টা বঁটা লাভ কৰিছে। ইয়াৰ পাছতে অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাই 5টাকৈ বঁটা লাভ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বহু ঠাই জলমগ্ন হৈ পৰাৰ লগতে জনসাধাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ বাতৰি আমালৈ আহিছে। চিৰভূমি জিলাৰ বদৰপুৰৰ বগলিগুল অঞ্চলত বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে কেইবাটাও পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি বহু ঠাইত বৰষুণে ঘৰ বাৰীৰো ক্ষতি কৰিছে। আজি উত্তৰ কৰিমগঞ্জৰ

0: বিধায়ক জাকাৰে আহমেদে পৰিস্থিতি পৰিদৰ্শন কৰাৰ উপৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে এই লোকসকলক অতি শীঘ্ৰেই প্ৰয়োজনীয় সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে। ডিব্ৰুগড় জিলাতো আজি পুৱাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন অঞ্চলৰ কৃত্ৰিম বানৰ সৃষ্টি হোৱাত জনজীৱন ব্যাহত হৈ পৰিছে। চহৰখনৰ দূৰদৰ্শন কেন্দ্ৰৰ সমীপত মানকটা পথৰ দেওবৰীয়া বজাৰকে ধৰি বহু ঠাই জলমগ্ন হৈ পৰিছে। তামোলপুৰ জিলাৰ গুৰেশ্বৰ গান্ধী চক দীঘলীপাৰত খাদ্য বিষক্ৰিয়া হৈ এটা চুবুৰীৰ শতাধিক লোক অসুস্থ হৈ পৰিছে। যোৱা বৃহস্পতিবাৰে এটা পৰিয়ালত আয়োজিত বাথৌ পূজাৰ প্ৰসাদ খোৱাৰ পাছৰে পৰা এই লোকসকল অসুস্থ হৈ পৰে। আজি ইয়াৰে 65 জন লোকক জিলাখনৰ উত্তৰ বেতনৰ ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই লোকসকলৰ ভিতৰত কেইবাটাও শিশু আছে। আমাৰ সংবাদদাতাই জনোৱা মতে ইয়াৰ পূৰ্বেও কালি 29 জনীয়া চিকিৎসকৰ এটা দলে অঞ্চলটোত উপস্থিত হৈ অসুস্থ লোকসকলক চিকিৎসা প্ৰদান কৰিছিল। এই ঘটনাৰ খবৰ পোৱাৰ পাছত গুৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাসে চিকিৎসালয়ত উপস্থিত হৈ অসুস্থ লোকসকলৰ খবৰ লোৱাৰ লগতে তেওঁলোকক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। অসম সাহিত্য সভাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন উচ্চস্তৰীয় সভা আজি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ডঃ মহেন্দ্ৰনাথ বৰা সোঁৱৰণী সভাকক্ষত অনুষ্ঠিত হয়। সভাত গুৰুজনাৰ সৃষ্টিৰাজি হিন্দী ইংৰাজীৰ উপৰিও দেশৰ বিভিন্ন আঞ্চলিক ভাষালৈ অনুবাদ কৰা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভৱেন্দ্ৰনাথ ডেকাই এই সন্দৰ্ভত কয় যে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টিৰাজি সন্দৰ্ভত দেশৰ অন্য প্ৰান্তৰ লোকে যাতে অৱগত হ'ব পাৰে তাৰ বাবে চেষ্টা চলাব লাগিব। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে অনাগত সময়ছোৱাত দুয়োটা সংগঠন একগোট হৈ এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে। লখিমপুৰ আৰক্ষীয়ে যোৱা নিশা জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই এখন বাহনত বৈধ নথিপত্ৰ অবিহনে অনা 18টা মহ উদ্ধাৰ কৰে। বাহনখনৰ 3 জন লোকক ইতিমধ্যে আটক কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।
1: ইলোৰা বিজ্ঞান মঞ্চ নলবাৰী শাখাৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি অসম ভেলী বিদ্যালয়ত 3-জোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে পুৱাৰ ভাগত শিশু আৰু মাতৃৰ সুস্বাস্থ্য শীৰ্ষক আলোচনা অনুষ্ঠিত হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে পঞ্জাব কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 222 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ভেংকটেশ আয়াৰে সৰ্বাধিক 73 ৰাণ কৰে। বিৰাট কোহলীয়ে 58 আৰু দেৱদত্ত পাৰ্ডিকলে 45 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈ পঞ্জাব কিংছে 16 অভাৰত 5টা উইকেট হেৰুৱাই 160 ৰাণ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। কাজিৰঙা পৰ্যটনৰ বাটকটীয়া তথা ৱাইল্ড গ্ৰাছ পৰ্যটন নিবাসৰ স্বত্বাধিকাৰী অচিন্ত কুমাৰ বৰুৱা ওৰফে মঞ্জু বৰুৱাৰ আজি পুৱা হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটে। কাজিৰঙাৰ পৰ্যটনৰ বিকাশৰ লগতে বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বৰুৱাই বিশেষ অৰিহণা আগবঢ়াইছিল। 2007 চনৰ পৰা প্ৰতিবছৰে 30 এপ্ৰিলত তেওঁ মাউথসকলক একত্ৰিত কৰি সন্মান প্ৰদান কৰি আহিছিল। কাজিৰঙা আৰু দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন সমাজ কল্যাণমূলক কাৰ্যত সক্ৰিয়ভাৱে জড়িত বৰুৱাই স্থানীয় মহিলাসকলক কাঠফুলা খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত সহায় কৰিছিল। তেওঁৰ মৃত্যুত গুণমুগ্ধ সকলে গভীৰ শোক প্রকাশ কৰিছে। বিশিষ্ট আইনজ্ঞ অসম আন্দোলনৰ অগ্ৰণী নেতা ডঃ ভুৱন বৰুৱাৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 71 বছৰ। আজি বহু গুণমুগ্ধ আৰু আত্মীয় স্বজনৰ উপস্থিতিত ভূতনাথ শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে চাকৰি জীৱন আৰম্ভ কৰা ডঃ বৰুৱাই পৰৱৰ্তী সময়ত তেজপুৰ আৰু NEF আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ ডীন হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভাকে ধৰি অন্যান্য ব্যক্তি আৰু প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। যোৰহাটৰ গোহাঁই টেকেলাগাঁও নিবাসী নূৰ নাহাৰ হাজৰিকাৰ আজি দুপৰীয়া দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 59 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বানৰ পূৰ্বাভাস আৰু বানৰ ফলত হোৱা ক্ষতি হ্ৰাস কৰাৰ পৰিকল্পনাৰে নেডাৰলেণ্ডছৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰা হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। অহা 21 মে'ৰ পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। নগাঁও জিলাৰ জুমুৰমুৰ গাঁও পঞ্চায়তৰ দীনদয়াল উপাধ্যায় পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত পুৰস্কাৰ লাভ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ পঞ্জাৱ কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ।
2: শ্ৰোতাও আপ সুন ৰহে থে সন্ধিয়াৰ আঞ্চলিক বাতৰি ৰিলি কিয়ে গয়ে থে আকাশবাণী কে গুৱাহাটী কেন্দ্ৰ ছে।